আপোনাৰ কাৰ্যালয়ত এজন নতুন মানুহ আহিছে, প্ৰথম দিনাই আপুনি তেওঁক এখন ফাইল দি ক'লে এই প্ৰতিবেদনৰ সাৰাংশ দিয়াৰ ভিতৰত মোক এটা টোকা দিয়ে, তেওঁ সাধ্যমতে কিন্তু আপুনি জানে যে সাধাৰণতে কি হয় কিছুমান কথা বাদ পৰিব পাৰে অথবা টোকাটো সাৰাংশতকৈ নকল কৰা প্ৰতিবেদনৰ দৰেহে লাগিব পাৰে, কাৰণ তেওঁৰ ওচৰত কোনো নিৰ্দেশনা নাছিল, কোনো উদাহৰণ নাছিল, তেওঁ কেৱল নিজৰ ধাৰণাৰে কামটো কৰিলে আৰু